0: ཉམས རེ ཇུ ཡལ རེ དེ ན ཡང ཐ ཐང ཝ གེ ན ཉན ཁན ཟག ཁ པར ཚ ར གོ གུ གེ དེ ན ཆི ཉན ཁན དེ གེ ཁ པར ནི ལན ལ དང མན ཐ དེ རིག ཟན ཐ ར གེ དང ལན དེ ཉམས རེ ཇུ ཡལ ཝེ ཏུ པོ ཆུ དེ མོ
1: ཝོ དེ མོ
0: ཡ ཏུ པོ གེ རིག ཟན ཐ ར གེ རེ དེ ཐ མོ སེ ར གུ ནུ གོ དང ལན དེ དེ གུ གེ ཝ ནང ཐན ཇེ ཕོ ཉ གེ ཐ ཐུ གེ ལེན ཚན དེ ཇལ དེ དང སེས གལ ཅི ཁར ཅི
1: ओ ते दादख चोमो छेनो रोमाग लीदी सिंसे यों वे चाशे मो नंग लगसी सकवायं
0: अरे
1: या लिंसन जीमे ना ता तिगे अलम्मा ता आयामो रोमाग ताग श्यामाला चेंबो तेख्ची ताना
0: Ya, tina tanga jima ge lian chan nga lama yang mu roma ge shangma la sir gu nu ge sir gi ti churi wa zhinda kwa zhigi la.
1: Ya, kwa zhinti.
0: Jumi ka tina manta tanga zu lian chan de nyambar ga se she tina ni kwa di mu.
1: Ya, di mu, di mu.
0: Ya. Ya, chukpa na ba tina chamda ni yang a chi nyam chika rgan zin thar ka radi chamu sir gu nu go tong lian de nyam sa zhi ju yil.